0: Kirbu chani jingbat pa kagu ni nga ta zon ba teot kola ila bja salte tuk tene nga ta zon ston ton gyala chacha sefya tene nga ta rang toni ludun gyala choste rulkanu nga ta salches tang yampo ya varmi compost tang ya nga ta organic compost nga ta salajadna ston ton nga ta gyala shkyo dano shudu. Kasata is tingne world population day ka tamdil jigjun tene nga ta world population day ya nga ta zamling shildani mimang si tanske jare ka tamdil jigjun tene ija po loju nga ta July 6 chukshi ija stia zadano ija stia se megi ukuran tene shichok sina mimang si tanska mampo chache se kana kazu kya diglebano te toa hago spelche zeno jejuna tene shichok sina nga ta mimang spi nga ta tanska mampo chache spi jaste nga ta longlin nga ta sosorik chogo sano spi nga ta tene Lasnes kalas indo tena tulangata tene dontangtang ngata chuis kalas yangata tene yuntan ngata chasang jiktang yangata kamzde ngata thwa ngata japstok dantaji ngata thoba manok tefia tene ngata mimang sangme ngata tuksam salte tene ngata yongche shani tuz gunna tene ngata thugu gunna ngata yuntan ngata chasang jing ngata thop chugin yang kamzde thone ngata kun ngata japstok danda thop chug chestang tene ngata lasnes kalas gun selche sefia tene ngata sangme tuksam salte tene ngata family planning un zach yang ito nga ta ger tang jung niska stun te nga ta ito nga ta chaklas gangshan nga ta zadin ji tang lo te fiat te nga ta memans gun nga te nga ta dirin kamze tokne nga ta family planning ito ka zug nga ta jalta jik salat nang te sama nga ta lagle na kyongches yang nga ta tmoche shani tuz gun na te ni nga ta thugu gun nga ta yontan danda jik thop jugin yang kun nga ta kamze tang te ni yongche shani mitso nga ta shkit po ji nga ta zadin san na family planning nga ta zad na dembarang te nga ta yongche shani tuz gun na ta lasnes kalas kyochis manok tana tulangata yontani tukne indo yangata kamze tukne indo te tukangata tine japsukangata dandajik thobano kasata istingne chief horticulture officer kunjang mangmotangyampo itiwa tilanbo sanajat khonla tiwa jatkan stanjin moto
1: sankal langyas tine deringe jingspe songskar jigreme nangkwa tine skundon pas kyo justyo tine chief horticulture officer yanangata ler zong e shinto las kun se sponbo skujap kunjang mangmo tine changme sangsngol la tine skujap kunjang mangmo le tine tuska ping stage jingspe songskar de jigreme na skyo chis po tine tuje cheju no le men
2: jule
1: kasa dang dire tine ngata ta juli kushugun ba tyong le ta ngata khazas na shinto kun tine ngata mang kya ngata shamel jong gune yul kha gun nangko tine ngata phapchis ta ta tuspo ngata ran tene pang le ju yu ku juli kushuk nga ta phap zane tene ga ta kazuk kazuk nang stak rik borgo sanu te gunes ko la tene jing bat ba gun nga ta sabat ba gun chi kha da lam tu ne sale no
2: ka sa juli tene in nga ta juli na khas kar nga ta la da se no ko juli sam nga ta choshi se time I shara no yale
1: ka sa
2: tene ta lo ma ga nga ta nani gun na space te nga ta ta sa se yar bo der ne se shi silmo yons pa sang tene nga ta juli un so sala sa pi gort no yale in ko kam se kam ja po gat shuik so shi nga ta fara son te do yale tene nani nga ta ina juli go zu nga ta shuru chat pin lepches te zane mane pura gyala choste ma ta longa ta ta sadini tari stan ta longa ta sirf ser chik chachis mane pura ma so sadu gyali ich yanga ta ta sa alta se khen na ta it pina ta da be ma gart kon dar sik te khatang ma ta choshi shuru song te dugle ta ina altel te na te nga ta kule kule nga ta gen gun la nga ta choshi start chachi zin ugle te na so longa ta nubra side nga ta tur tu ta shi halale ote yul sang se nga ta le sang ta se nga ta twar the no te ve te yul sang me nang ko nga ta Sosis potangata gozuk songste dule.
1: Kasar.
2: Ole.
1: Tangata dasangata andar kun darche indo tenazongata tiaksi alalo bokdang tebon langata yang jan yang ngata ladak se khagun sang tening ngata tot po mare gino gala. Ta phapse se tus pong ta lep tu no paungle. Teni kus kus jap kunzang mang bule. Tangata phap zane teni jingbat pa guna kasuk nangstak rik boz goz tes kola kuk shijun no gala.
2: Kasa ngata chi shik lakpen nangata demek chose lep chun saman na te sang mangata aldemo chose nangstak stans te tangata phap zane aldemo chose phapse se tsirka yot no yali. Kaskar dasi ngata yul ina sham yul jong spo na teni ngata nubre turtuk takshi gung ngata kaskar chuli gyala quality ngata bia no gles pe ngata halman zirkan gun halale halman tina so langar murik gun mane gyala ka ka ngata bazar la market la ngata khwa chi kuni mane gyala rin thop te nokle te fi ngata daksa phap jane nortun ma chwa ka zam chi ngya ngata ngyan kan mo ngata lakpa na phap chis po zaruri no yale cha jang ngata izam mehnat chus te dang speed ne phala ko alde mo chus te lut tang se nokta te ngata tum se nokta ta alde mo chus se zam chi ko ngya ra chus te na ta da sang ngata juk pe ka I tu chi se time pe ke le ba chi kuni ngata shuks ta nga ta nga ta tan tan la ta nga ta juli gu nat pa sang ta nga ta rin ka ma shan ti nga ta khat lep chi zung le ta so la nga ta yang nga ta thoms la sunga khwa chi ko ni te sang ma nat lep na ta nga ta tan tan la ta nga ta rin ka ma shan ti zuk cha chi zung le kut ka yong chi zung te fi nga ta da sa phap za ni nyan thup nga ta juli ka nga ta gor chu nyut ta nga ta lak pa nang phap nyan at na ten te un nga ta nang sak sal ta nga ta nyan kan bol le mo chu se nga ta market la khong chi zin na lak pa nang phap chi zya le ten ma na nga ta ten nga ta shis ka tangste kadar chostel demo chostel ta lakpa na phapchisle teni tizuk shi nga ta khyongste teni nga ta yang nangjik chok shina ka ronga ta iruk chorna spungstel demo chose phapste teni nga ta grading ya sorting jon nga ta peche salale chunmo na chun nga ta peste te chok shi ya cirka jik demo chose nga ta bazar la khyong na ten tan tan la demo chose te nga ta rin tang yan te nokle teni na hisabe nga ta market le nang kwa te nga ta rin gun yela thuk chise nga ta skap chut te nokle
1: kasa kasa kunjang wa mole teni nga ta talunga ta denbe na tot pe na onle jung nga ta gorji
2: Transportation through Kata Man Mapava, Tizuk Jagagula Kalin, Kara Juliman is a chaksa made Mina with Hara, Spinata, Dili, Mumbai, Tesla Pune, Mamma Pojagachina, Mamma Pojagata, Kachisangata in Aqua, Telelambing. Then Aquangata, Ladaspe, Yangata Nasum Mamma Poji in Aqua, Del Lusle, Kane, Yangte Kaningata, Department in Aqua Marshant, Roxlep, Tenokanata, Ikane Suji, Jahangata, Juli, Lompesula, Kaskangata, Lompesula, Juli, Indo, Kushi, Indo, Mata Chiji, Pilua Kalchis. Dotpayot na yang kuning ngata culture ngata rocks chose ngata jingbat pangla yato chot na tente gun ngata government chone subsidy tang si ali subsidy boards ka na ko ngata 75% yaman gege amne dumchu to ngata tokshi ngata kungchas po ngata government de peni khur tang sno yali te pe jasma shan de ngata rocks lepte tasa ina ko man na chung ngata mama ko ngata ina ko zoom te dugle ka gun ngata jae ngata chuli fpo gyute halale ngata farmer producer organizations zeno yaman ngata self help group yaman ngata gaon gaon ngata shkyote te ina kwa ka yu la chuli gala te yu rgu na nga ta ansons te tus te kyonsel demo chos te peste packaging demo chos te nga ta pilo a lep chuk steno yali tente na kwa otesuf nga ta tuun ina kwa suji nga ta lase na kwa yo tente gu na nga ta gala gomen chos ne roks tans te tene igu nga ta tsam tup nga na shket la kyonches ta ki jukpe ka te ono ki aga nga ta isos penek re tans nga ta support tsam shi chong nga na tene jukpe ka nga ta na yule nga ta ladak spa jingbat ma unla panches nga ta roks ma gala lep teno yali
1: tene daksa nga ta junu ma ma poji gona jo tena zong ata rang ro chospa mamang poji gon le jpo mone e khazaz gon ka ne nga ta yongyo spelling ji da ne pa le jo ta e khazaz gon nga ta gela chak che sip ya tenes mon nga ta chaz gon lagmo jat goz yang ta training na kurning je te on bolu jo te gon yong do tene nga ta ni ka nasta mang poji jat goz do pa le jo yang ta buchi gang skala jong do pas ka bra nga ta buchi mang pon do nga ta sham gon la yang ta pa re chuli kushun mang pore chak do yang ska bra nga ta me chak che nga ta nas ka bra nga shar do pa te gon ni gun san gon ka gri no ta
2: Kasale ngata it sangma ngata dang speed ne phala mane chi sangma chirka na jin chonal demo chaje zeno khalale goma ta ngata shkyan se chuli kushun kuk she ngata chukchi se chirka shes go she zeno le kana ko ngata bargyang gela burche salale chaje na chuli gunte na jaga chun beka ne lushin mano chaje ko chinmo chinmo chaje zeno ka samane dalak cho samane dalak shkyan stans basang te ne kazu khya ngata thu ngata chinmo chate na chulal changma una chinmo chaje zeno le te te fya ngata goma chuk jane speed ne phala e system bo ngata shuru chano খালালে তেতে জানা তা গোমা বো বারগিয়াং বর্তে কাম সে কাম ফুট চুকসুম জি সোশিং আতাল দেমো চুসে লাইন লা তাং না তেতে ওমাল দেমো চাচে জু খালালে ইসপা গাতা ইয়াং স্পিড লা গাতা সিরকা ইয়ানো পেমেন্ট তাং সে সিরকা কাবা গাতা গ্রাফটিং জুয়ানো ইয়ামান গাতা জুনে না কো গাতা বার্ডিং তানো ইয়ালে তে সো সিরকা গুনা গাতা ইউজ চোগো সিজ ইনো ইয়ালে চাজ না গাতা পেমেন্ট চাম সিং গাতা টাইমে কা তাং না তে টাইম সিং গাতা গুর বো গ্যালা গাতা স্পিলিং ইয়ান তেনো ইয়ালে তে মান গাতা নামা মো মপোত কি তা মাগার ইউল ইউল রং রাই কৌশিয়া গাতা ছাত ইয়োতে না হিসাবে মানে গাতা ইয়াং ইউল সং মা তা হালমান তাং সঞ্জে না ডিকচিস মেতি গেলি তেন চল গাতা ইউল সং মা রাখছে কারপো জে না ইয়ানচে মক্তে ও রং রাই ইউলে সাচে পাপ না সুনতে তেতে কা গাতা মোসম বো কৌশি গ্লুসাত তে হিসাবে গাতা ভেরাইটি এজুক সিলেকশন চন গেলি তে ফিয়া জাস্তে গাতা তাসা ছিরকা নাং জিন জুনা ওতে স্পিড লা গাতা লেমো চোসে গাতা চুকচে তে চল গাতা পেমানে ছিরকা তে গাতা তু সে কা মেলে বাচি গুন গাতা ছু তাং সে ছিরকা তেন চল লুত তাং সে ছিরকা তে গাতা ইয়াং ইয়াং গাতা স্পিড লা তে আং তে না চল গাতা টুমচে সে ছিরকা তে সামাল দে মুচো সে হামেশা নাস্তাক দে মুচো সে গাতা তাং না তেন দেম্বা না গাতা দাসা ই টাইম বি কাকা গাতা ফাবা তে জানে লাগবে না গাতা গ্যালে স্তন তো মিনচে সে গাতা রেভাই নো ইয়ালি তে মানে গাতা মি গুনে দাসা গাতা মানে ধ্যান মানে তা মানো পালে কি গাতাল চাংমে গিয়ত না গাতা চুলি কুশি চাংমে গিয়ত না গাতা কৌশি গাতাল চাংমা গাতা গেন লা সং সুখে জংজা ছাচত তে সুসলা গাতা পুতে বোর্থা না সিরিম গাতা দাসা ফাপচে সেফিয়া চুলি তুচে সেফিয়া গাতা সাম্বা তা না তেন তান তান গাতা গেল চেস মানো চাজান ডালাক মাংপো চামসি ছাস না মেন্টক মাংপো বার সেজে নকলে মেন্টক মাংপো বার না তেমসি গাতা চাংমা বেনা এলা সুপে না স্তোস মেত পাসাং তেস্তোস পেকা গাতা পুরা মেন্টো এ টাইম কা আজ লিপো নেন তাস পাসাং তেন গাতা চান্নাং চুন চুনে কা বুচে সে গাতা প্রবলেম ইয়ানো ইয়ালে তেন গাতা জুক পেকা চামসি গাতা লাগপেন না লেপ বসে জো তেন গাতা লেপ থুবা তোমানো ইয়ালে তে ফিয়া টাইম টাইম এ কা সিরকা না জিন গাতা কৌশি গাতা চুলি কুসু বাচ্চে সে নাকু গাতা লাগলেন চো গসাত তে হিসাবে দুন না তেন তান তান গাতা দাসা ই টাইম পেকা গাতা গ্যাল নাং হালালে রক রক সাকসেস নাং তেন গাতা তা জুক পেকা গাতা তেনা সাম্বা তাং গোসকি গাতা গ্যাল ইক রিঞ্জিক থোপ গোজু কান্দু কা গাতা বিজনেস সেনা ইউথালালে তুকসি হিসাবে গাতা চুনা তে গাতা ছিরকা নাং জিন চি চি ইয়ত নাং তে ইন কো গাতা ডিপার্টমেন্ট আমা গেল রক্সতা নক স্পেন গাতা টুমচে সেফিয়া লাকসা তা নক তে গাতা বুচি রে গাতা স্কাঙ্গাল জুং না বুচিক পো গাতা মেটকান চুচে সেফিয়া গাতা বায়ো পেস্টিসাইড মাং পো তা নকলে তে জং গাতা স্প্রে পাম তা নক তে গাতা ফাপচে লা শাসকা তা নক তা ই চালা সাং মাং গাতা কল শেষ তেল দেমো চুসে টাইম টাইম একা ডিপার্টমেন্ট এ গাতা ইয়াং খাদালম চুন গাতা বার বার রেডিও গিউতে গাতা জুয়ান নক তে হিসাব চি গাতা দুনলা তে গাতা তান তান লা ই সাং মিনা ইয়ারগ্যা জং চেস দুগিয়ালি মানে গাতা মানে ইনাজু ঠাল গাতা কঙ্গা ছানা ছা যে চলা চাংমা ছে পচি চুগ আচুক তেন চুগ গাতা চুলি কুশি লাসুক পুতে বোর তা না তেন তান তান লাখ লুত চেং গেলেক মাথব না ছুয়াং গেলেক মাথব না তেন গাতা তান তান গেলেক সাকসেস মানুকলে
1: কাসালে মুরমা গাতা শাম জংস গুলা মানে গাতা খাজাস গুন গেলা মামিন নক
2: কাসা
1: দাসাং গাতা তেন লে গেন গাতা গেন ছক না তেন গাতা খাজাস গুন বাদান জিত গুন তা গাতা জুনু জি গেতেন খাজাস এ তোনে কো ইংগোস পেলেন জুন না তেন গে জে ডেলিও লাস কুন গাতা ছাজি মাং পোজি দিয়া জাত নক
2: কাসা
1: তেন নিয়াম পো গাতা সাবসিডি জুস্তে কুন রক্স মাপে জাদা না পাওয়া যায় ইয়া না গাতা ঠুলকো রে গাতা লাকছা গুন ইন্ডো তে না জঙ্গা তা ছু ছির কাণ্ড না গাতা ডিবি রেগেশন গুন ইয়া গাতা স্প্রিংকল গুন ইন্ডো আলো তা গাতা সাকিয়া চিমবাং পোজি গুন না তে না গাতা জুনু জেঙ্গে যে রক শুন সামনা হলে যো তা কো চাম শিক সাকিয়া দিওং গোস তে নি চুলি কুশু গুন গে যে লাসকুন থপচে জিন না কৌক্সি গা ছিরকা কে তা তে ফান্তোস বনে না লাঙ্গে যে লাসকুন গেতে
2: কাসলে তে গাতা বুতকার নে লো গাতা নানি 2025 সুপার ডিপার্টমেন্ট না কো স্কিম মা গ্যালা গ্যালা স্কিম গাতা নিয়ালি স্পেন গাতা স্পেশাল ডেভেলপমেন্ট প্যাকেজ কা গাতা ইউটি অ্যাডমিনিস্ট্রেশন স্কিম ছিল মুচি চিগিন গলে কাবিন কমমা জোস গেলা ইয়ালি কি গাতা কানাল গা সুপার টংপা চিকচি গে না কানাল গা সুপার সাকে দে না কো গাতা চুলি কুশু বাচেস গাতা ইয়া খাসে সে চিজিক বাদ না তেন কো জোস কানাল হিসাবে গাতা জোস তাত পিন ইয়ালি কানা কো গাতা স্টং টুকচু রাব গেছ সিত নাত পিনলি মার তালো তানু ই সোস ফান্ড গাতা রিলিজ মানে সাবসিডি মাছা ন ইয়ালি মার বুতকান লো মাং কো গাতা তাংশকে লে সাবসিডি মা মাং পোতাংশকে তে তে না কো গাতা মা শান্তি ই না চুলি কুশু বাচেস না কো ইয়ারগাস ইয়ংস তনু ইয়ালি তেন গাতা ই না চোলা চুলি কুশু গুন ইয়ারগাস তাংশে সে ফিয়া তেন গাতা নানিং সুপা খাস কর চুলি গাতা নার্সারি চলা গাতা গভর্নমেন্ট রক্স তাত পিক গানা গাতা চুলি নার্সারি জিক সুজি চোচে সে দোত পায় না তেন গাতা লাখ চুস পা গাতা সাবসিডি তাত বিনি আলি তে ই সো নার্সারি গাতা লাদা সেন কো মা মা গ্যাস সে ছানা তে ইয়ংচে সাইন টাইম কা গাতা ইয়োদে মেতে গাতা লাদা সে কাও গাতা তন্তক চি গ্যালে ইজু না কা গাতা পেনে তোনে মা গ্যালে ইজু চি গ্যোজু না গাতা চুলি ইন কে গ্যালি তে ই সো সে কা গাতা সাবসিডি তা চি কোনে তেন গাতা তান তান লা রক্স গ্যালা থুপ তে বিনি আলি তে না সো লাগাতা দাসা চুলি গুনিয়াং মাংপো জিক তা त्यो नो कि गता इना जुलाई नको का छ मा बान्छे या टाइम बो का छ प मा मा छ छ पनि युल छ मा नगा त चुली बिङ छरु
1: कना
2: त मा मा पो बिया चिक पनि गता यंग मार्केट नको गा त कंगाल छ छ सालाले मा मा पे बिङ न जन चुली रिक्स मा मा पोनो खचिक ग्या लागु तंग त फिलो आ कला नो हलमन ज जो रक्से कर पो ज जो गा त फिलो आ बिजनेस गन कला नो यंग त थुम छ डिम सोम त नो खास कर यंग खंटे गुन का उन गा त चुली ग्या ला मेत ते उत जो गा त चुली गुन को ला मिछ छ छ फिया त संग त प्रोसेसिंग युनिट जन गा त जेम जूस गा त चिक चो ग्या छ से अगर सुजे क्यु द न ते ते गुन चो छ से ग्या त गवर्नमेंट चो ने लाख चो दुन सो संग त सब्सिडी तंग्स ते ते ते गुन ला त प्रोसेसिंग युनिट सेटअप चो छ से ग्या त गवर्नमेंट रोक सो के रियल ते ने ई संग मा त लो मा पुने फला डुलिन न ते नले ते ने ई संग मा त रोक ने पसंग त तन तन ला खास कर त सिंग तो ए जुय न को मा ग्या ला त यस गस सों दु गेली मा त लो स्कले जु न त दसंग त यंग इन को त सुका दे बाग बाग चो सो दो त यंग त ते उ न मा पुजे तंग त सब्सिडी फिया तंग त पेने मले बायो दियले यंग त यंग अगर इन को गवर्नमेंट चो त न रोक तंग न यंग त यंग लोजुंग उन चुला ते न त इन को चुली कुशु गुन बच्चे से पिया त तन तन ला सब्सिडी तंग चिस नले
1: कसा तंग त सिंग तो खजा न त ग्याला छ से यंग त छु सरकार जी त यंग त लुदे सरकार जी ग्योंग गजों ले जु
2: कसा
1: तंग त सोमा बात कन जिगन दुआ ल जु जुनु जिगन त यंग को खा गन को गोमा रंग खुए चुगा टो त छु सरकार न त लुदे सरकार न त कजुक छु यंग गोस चम चम न त जागस्तिंग न त छु साल गोस यंग लुद गुन न त कजुक छु साल गोस चि चि न त बरबल दु कसा
2: Chuli ngata khas kar ngata chuli bache sifia ngata gumma tangsa ngata demeg yungos mas gun ngata tasa jukle karo ina ngata chuli tsuksan zena te madi ganok tan tan la talo tsuks na nangmo ko tsuksa mano khalale khas kar ngata tek pesa tsus po ngata gela tsus theno yali ka ngata sendi lom soil jono te tsuksa halale tek to gela jik theno te ne gumma ngata sakyat botuk shik jai kad nin gos ka ngata ngime pho yali demo chose te ne tek shik ngata plain jaga yodo ya ngata thete cheta zena ngata chu khachis meno chu shal demo chajis meno ata sao shal te khirche se ngata jix pano te ngispa ngata ka ka ngata juli ku shu sukche jinte jaga bo ga kam se kam goma o duza ne kam se kam tena jaga meter chix shu du go sano yali che ngata sen na ku po gyus me kya ki ka ka ngata juli sugat te se thil bu ku shyo ju kan bo jail doik miro atena ko shak mek tak miro halale sukche shu sa gyal ek 2000 kan bo yali ta ngata hamesha department ne chos ngata speed gun la lagra ngata go se tano yali mi gun ka gun ngata juli ku shu bache se dotta yu do ma te ure to sam du ki ngata juli chun ji man मेरे कोंटो छिनमो डुरग जेखन बयाले मार्टो गता तो वे डुर चुक सों कि गता से न को पोते छि स्टाचेस लफे कम से कम मीटर चिक गता डु ना ते गता हा गो चों कि साओ गेला दो मेरे को चुकन बो साओ गेलिंग में न ते गता ते न को लूत तंग से यंग सा सो मेक्स कन चेस पो जरु नो जिंग सेक तो शिन दे क्यों से हला ले ते मन गता साओ गेले गता जिंग सेक सो शिन गता ngal le phala inte phang se bor kan ji se gina ten ko chang tang go yot met no sim gata gome lo bang gata cha ten na jing sai so shin ten na ko lut ma yu yot no yale malting ma lo ne phala ten ten na ko kam se kam लासु गोमा चुकन मा किलो चिक ने फला गता लुत शुरू चोचेस खास का गता तंग लुत सोस बहलाले यमन ने गता बायो कंपोस्ट चिक गता तंग न दिखते नो याले कम से कम किलो चिक ने फला शुरू चोचेस तने लुए का गता किलो रे रे न निन छ छिस याले तने कम से कम लो चुक सोस छ छिक पने ते गता किलो चुक जिक गता ले बन तेल तने हमेशा किलो चुक चुक सोस छिक दोंबो वे जुक पे का तंग से ते गता चे छिक गता स्कोस ते लुत पो छ छुक छिस हलाले ते ते का गता छुरको न गा जगह का दियो न ते का गता मलचिंग शुरू सुगु तंग न याले एकदम को पुरो पिंग तोस न चेजना चिक तंगाता सवेना को छत जुक सनो तेनाता पाटक पो एकदम गैस छनो याले इस बांगाता ते कांगाता लूत बुतांस पसंग ते मनगाता सल्तन मापोश के चेसेगाता इज प्रॉब्लम यो नोते ने इशू का पसंग पस सासला नंगाता स्केमा नो याले तेनेगाता छुर से काता चिक पन तेनेगु मांगाता मार्श ना को तंग चेसते सिनेगाता कम से कम जक पो हफ्ते एक सोशिक ते मनगाता 10 दिन जी जक पोश चुपर सोशिगाता छु तंग चेस लेगो गासा ते ते हिसाब चेगाता डुल ना तेनेगाता तंतन ना चुलु गेला छसिस नोले मदासाता चुली छसकन गुने स्वीगाता spira tangna mail da bena ku angata chuskun mane chago samro cha jena men ang ku angata kam se kam chat ngata chandang chhasse yut kya le chandang be time ka ngata chuskun chana te ngata chandang mone ekdam buche se yale te kya ngata chuskun mane chami chu jes mena halale mena ku ngata kam se kam hafta 10 din ngata ge borte ngata chu tang se jale te sti un ngata chu ngata ha go no ki aga ngata la gyala yut na te ngata chu yang jak chu bar sok she tong te man jak chong sok she tang man ke na ko stop su lu sa no yale kasa
1: kasa go ku ja kun jang ma mole tang ngata chuli ku shun ngata lak lena la ngata tu so nangji met no gole jo tena ngi po ngeje ngata laskung mun gyu te tene ik chuli ku shu ngata skam che se ngole jo ngata gaya ra la skam che jin do tena zo ngata chodang zo yang ngata ta za bor che zangle jing ngata o te zo gun yang sik che se ne cha ji yot na te te gun ngata jing bat pa no ka juk shi ka te ga phan tok len gen che zo
2: Kasali, tene nga ta nani nga ta nga ta esu pek hausi na nang jita atpin, tiyo nga ta khas khas kamche sewe man pini ali. Tiyo nga ta bazar la thomshi nga ta chi jike na ten, aldemo cho se peking cho se peste keshi sewe ta pini ali. Tene ta nani nga pala nga ta scheme bo change son, dasa nga ta iwa solar crop dryer jo ti ali. Solar crop dasa ngime ke shuk sika nga ta chuli gul skam shukse sokshi ali. Tene fia dasa nga ta design bo spos te dasa pura nga ta nang jik ta no le, kabo nga ta jing bo fut sumchu, jang bo fut nishu sokshi yo no ali. Tene ma dun bo pura nga ta shelkan sulje yo ti ali. Then pet pongata greenhouse or la pet pongata transparent sheet yamanata polycarbonate tanches gap putting at a top crown you ten really. Tangata two tanches a gunsan motonoki, dun mongata nima pospas, chick tangata julina cochuma put getting at a chew the much as a ratchesipia yelly. Tangata stuck by polycarbonate was stuck when a tangima poches a pili. Tinata yan japosh, the sumjiji borpa, testimony at a gap park to cap in a shift churches in Oyali. Taking at a color book of chili, color cooks, lusat, tibongata nima mampo port the bortana, conna pochachics for. Тэгээд энэ гяп байгаа та shift жосе типкэр пинаш камшүчсэлээ. Савьяс нада дембе natural color бол үшэсэ фяяли. Тэгээд оосус нада инас нада government scheme нанкуа нада кило дунчу кило гяз эртэ нада пенэ танч шиондупа. Ма исус нада нанкав нада 30 by 20 feet нада нанч танок тэнэ ко нада камсэ кам кило имане жибгэ нгабгяш камшүн дикт нан ма чэрмо тэнокле. Ма нада 6 is фяяи нада дизайн ё тэнокле. Нада нанку паньян нада жанжан э чазан government чусэ нанко subsidy лагч настон гупчу ко нис supangata subsidy tanule mar inangwa ngata sib nangbostik chesi mane tenangwa yang inazu ka guni kata chuli lagdin gela chate guni ngata rangra mata almira zo jek khala le ngata izu izu taktak so choste tenas kam chuna tan tan la ten tena ko ma gela charule teni iski moma transport na ponga ta dasa le nang kargil iski na kwa shuli no diali teni ngata yang mimas gun la ngata suk ka la ngata goshe jodna teni ngata thori yang speed la shkut go song chadna talu registration ngata song sat no de jani yali kasa teni ibe phantos ngata nen yan ten ogle tena so la ngata sodbang yo ten ogle Bayang kata subsidi tano government ni cukup sejali. Tiada kata ina kau kata kamu sekam stong dia cukup supaya kata subsidi tu bano sejali. Macam kata dasar kata singtok mana bayang dah versi singtok ni kata kusyun borian kan ni jalan no. Yang kata osok borian je serius kata gun lah yang kata dasu miji borin sana itu sedang kata yaitu no. Tiada apa kata khas kerja yang sedang batkan gun ni fiakah. Sebenarnya kata gajar batano alu batano kau kata borian kat gun ni fiak halal. Dan tesus ya gobi borian no. Dan tesus agak suka lah kata sedang gosin sana. Tiada kata sedang skema yaitu no. Yali. Tetapi zaman kita dasar department ni nak kuat MIDH itu scheme itu nak central sponsor scheme je no yali. Tetapi nak kuat kita memang guna rostan ni nak le.
1: Kasa, kujap sekunder awam le. Jangan kita lah senang kuat ini juli kita nama mampu juga tu. Tetapi tu khusyirik sang nama mampu tu supaya kita kicili, sing juli. Tetapi tu kita harman raksa karpos itu boleh juga. Tetapi kita khusyirik sang mampu tu. Tetapi kita cha khusyu Mongol yang kita pilon kita riks mampu juga. Tetapi kita sukin dah nak pakai le juga. Tat lah senang kuat kita namza kita cunji mana met pasang. Tetapi kuat kita songse nasa kita tem skap segala macam nak pakai. Inna tetapi kita junu gun nak kuat dan tetapi kita sujigi sekolah kita sinto kita cakla jangan sama tetapi ata jam chongyan tano tena zonga ta chuli phetsos chongyan tano onle ju te tso junu gun langeje chona kazu kazu gu jogram ge kya ta package in sul lendo ya kwa te tso hati tsonsa tso peche jin do te sko lakok shi juno me
2: kasa inang ko ngata khas ka ngai process in ko ta na yali ngai dasa ngata dasa ma system le modu le dasa jam ju chokan fi ma ma ko yond khala lmi te na ko ngata I processing your setup chun sa no ina ko subsidy ma gela yut no yali te te ka ngata government chona ta subsidy tang yan tano yali baki ngata ina ko ngata training jan kandak chongyan tano Tapi ngai dasa nyemua ngai na department nasri yut ni le. Tika ngai processing unit yut. Aga suka la ngada isol na kazu jam curug jus yut. Tapi sekolah ngada training gosse yut. Nanti tika kon skut nanti tong. Jadi ngai ote training zuk center bo ngai processing unit yut le. Tuh ngai jangan macam outsource zuk kuah sulat tang sto dia le. Tapi ngata tipe kaya mana kusu ichana mana aga kone lapches tanches machinery kau re gosse zuk tuh sama ngata stand nanti tuh ya le. Tapi ozuk sih ngata chana nanti tuh. Baki ang department ni chos ni ngata suji ngata exposure visit pilok sih ngata Kokok ngata proses unit dua ciri cukup sih dua yang ngata tour jikcun sama dna yang ngata setiap orang setiap sama. Then government deh cuci ngata I sama fia exposure visit fia ngata subsidi ono yale. Then teh guna ngaku ngata yang yul yul ngata gela gela silkan deh then kau na iu na tantala I ngaku interest itu guna ngata exposure visit deh kete then ngata teh guna ngata kon lah stand yang dule.
1: Kasa. Tangata juli khusyuman pamulajo. Tangata lah sih ngaku then ngata namle ngaku gusar lipcis pejat cungla. Tangata saat gasis pejat deh. Tangata yang ngata sintomang yang namang singa tas mina sang bukas pe nanga ta khazas nuti zera cho tena zunga ta cheri zera cho alu bukar cheri zera cho tena nyam pangata zagon zera cho zong leju ta te guni ka ngeje laskun gyu te yang kazu kazu chaji kazu thap ding riyo dong leju
2: kasali dasanga ta tas khina dasa chuli nam kushu man pa la dasa na ko ngata dasa chat gyas se zena nam le na gyurja zena halali tot bas pasang tena ngata dasa ma shante yang baki spira ngata nash pati zera cho cheri zera cho alu bukar zera cho te te una ma gela charu gele khas nga ta turgun la yale te chola ma nga ta yang yul spina nga ta kharu ne gen la chkyo na ta nga ta shara shar ngoz de so sta te na chola ti ri te na so gen gun yul gun nga ma nga ta chuli ku shu yu ma ma te gun nga ta sa ku shu ma gela charu nga ta sa sham chus la ta nga ta chat po ma ri son pa na te nga ta ku shu gun la ekdam buchik ta chi chik pa du yale ma ta gun chek sila ri son pa sang buchik ta mi ru yale nga ta sa yi nam lam le nga ta gyurja ju na te be jase nga ta da sa chok shi nga ta gela gela ma shing to ma ma yar gas tang yan du yale ma chok shi nga ta buchi nga ta ska nga la nga ta jung du yale ma nga ta talu ska la ju na talu nga ta ina pura nam le na ku ju na nga ta ma ta mo sek sil mo su lu spa sam te nga ta kazam shi nga ta juli ku shun gela cha go shi zin i time nga ta thum la le go shin ta un te sang ma nga ta tuk shi ma le ba duk le
1: ka sa thuk je che chief horticulture officer kun jang wang mo le ngira degree minus kyo te jalta mo che la thuk je chong la ju le
2: juli
0: dasang jera ti wa tilan bo sanaj in na tang yam po di re jing pe sung ska de degree mi kana nge gon spa jun ju le
3: ee digin bo nge jang lan jes la gyagal jun yi sona mi sko re lon kung si jindak za te sanchez la pul te in pin
4: dak sangi jarang ye jing pe sung ska degree sana za dering degree pul kan in pin asina banu yang degree me kodik zat kan in pin sona mang chuk medium wave 284.9 meters yani 1053 kilohertz aur fm megahertz 101.1 megahertz par hum akashvani ke liye kendra se bol rahe hain prastut hai fauji bhaiyon ke liye filmi geeton ka karyakram